Program te dusra gate anamika flemod lata mangeskar laga vastu hundile uniraga sabilak yate program de higina shamil hoigina likhi gina pathaise sarupathara sampra bibek arotar pra good evening wish kurase arotar aji first time fm trakapan la program to hunia se bibek apnar ke program te swagat kore ase aro bisi khushi ase ki apnar aji program te aigina shamil hoise purani geet ase hunibi aro enjoy kuri thakibi aro hodai din program lote apnar laga jori banai rakhibi koi gina apnar ke mang kore ase aro dusra message অলপ পাছতে আপনাৰ খালা মেছেজেছ খান আকৌ লৈ দিয়া হ'ব শুনি থকা চববিলাক এতিয়াৰ কাৰণে শুনিব এক বাৰ কাহো ফিল্ম কি গীত গাই আছে য়েশুদাস